0: तै हाथाय कतर हुकुमु एग्रोफेट अकनै हुकबार मथाबाय क खालायमाबो मुंसय रलायखा गुमती हांकर साखाम नगो सीसीयु तै सानजावो आउटडोर चेंजाक दंगो तांगसाल स्रांगसाल सांग्रंगसाल तै चासाल अ सालब्रै सानजावो ओपीडि तै आउटडोर पियगजाक दंगानो साखनाय गोरोंरक आरो साखनायानो मिया खारसि मोतायनो रोगै हाफांनि लेंलामुं दंमाबाय दिनै सानजावो आउटडोर पियगजाक दंगानो साखामतै नुखुं हामख्राय नायखुंनि बखाखतै अकक तुमानो रोजाखा केन्द्रनि विकसित भारत ग्यारेन्टी फर रोजगार एन्ड आजीविका मिशन तांगबुतांगनतयै खुवाई ब्लकनि उत्तर सिंगिसरा कामि पंचायत मिया बिजेपि चेयरमा शक्ति केन्द्रनि चेतनबाय पान्दा संसा जाखा आरो मान्जाखा बिजेपि खुवाई हांकरनि कास्को मण्डल कास्को जिल्ला परिषद आदं तै पंचायतनि लुकु आदं रक पान्दा ब्रै रक गोबां मान्जाकमानि नुकजाखा कक नारोगनाय रक नै साय ब्रै जिस्नि बिसिनि बिसिंग बाय थांचुकजाक भारत नाम तिसाना नाहार मुंनतयै बेबा कामिनक क्राक खालायनानै साखा फानबक्सिनै कक नारोखा আপনি লগে লগে বড় কতাল গ্রামীণ কর্মসংস্থান তাংবতাং নতইব কক না রেখা উনকৌটি হাঙ্কর নাইকল ফাংতাই রংনক রংনাইখুংনি চুবা চুবাই আকাবিকা দেরামুং কাতিমা বাবাই নতইয়ই রংনক নাইমথাং সামুবতাং চেংজাখা আকাবিকা দেরামুং কাসুমুং বেদেকনি হাঙ্কর প্রোগ্রাম অফিসার অভিজিৎ নাথ ছাকা হাঙ্করনি খুংবাচি রংনক এনডিআরএফ আপাত মিত্র সিভিল ডিফেন্সনি সামুং তাংনাই রক আরো মানজাখা আগস্ট তালি নৈচিসনি শালমারি জরা জুদা জুদা রংনক অ সামুবতাং চলিবান ত্রিপুরা ফুটবল এসোসিয়েশন বাই নাইকলজাক অরণি উলনৈ ডিভিশন লীগ ফুটবল বাতাইলাইমুংনি মিয়া হরনি থংলাইমাও নবোদয় সংঘ কপ্লাইয়ংখা উমাকান্ত মিনি স্টেডিয়ামও সংসারজাক থংলাইমাও কপ্লাই বদল থামসা গোলনি ফেরবাই মোচা ক্লাবনো মেচেনখা তাবুক নবাতিবারনি ককতুমা বসকাং দামনৈ চিব্রিয় সিপাহী জলা শালগ্রা তে গুমতি হাঙ্কর ফেরাঙ্কি গবাং ওয়াতৈবাউই মানো হুনৈ হজাক মংরেখা নবাতিবার নাইখং তিনি শালনি শাকানি তংমারি 32 ডিগ্রি সেলসিয়াসনি গানাগিনি তংগানো আইচুক বখাগো খামানি তংমারি তংমানি 25.4 ডিগ্রি সেলসিয়াস হুং দাম বাতামুই সতি 30 জরা ওয়াতৈওয়াখা 37.2 মিলিমিটার ককব্রক বাই ককতুমা পরিমং তাবুক জরাতৈ অরণ পাইখা উলনি ককতুমা আওয়াই ইংগানো সানজা দাম সিনি তামুই সতি ব্রিজি বাবো
1: আকাশবাণী আগরতলা।